ইদ্রাজোয়া রাইজক জগাই তলু দানবর সমাজত মানো বিচারি বজারত কিতাপি ললু মই মানুহকে ভাল পোৱা ৰূপৰে কুমাৰ মই মানুহকে ভাল পোৱা ৰূপৰে কুমাৰ পক্ষী ৰাজ ঘোঁৰা